প্ৰগ্ৰামটি দুশাক গীত শুনিব আপোনালোকে কিশোৰ কুমাৰ আৰু লতা মংগেশকৰ লাকাৱাজতে ফিল্ম আছে শক্তি। গীত লিখা হৈছে আনন্দ বক্সী আৰু মিউজিক দিয়া হৈছে আৰ ডি বৰ্মন।

Yes, sete quick ta message ahi gina se tu likhi na bata se hi RJ ba gana tu hoile bhal bhal ani di ase aro moi Sunita aro Lucky ke good morning janai di ase kuina Amal Basumatiri likhi gina bata se well thank you so much to apni likhi gina bata diya karone tinishina Sunita aro Lucky apni dujin ke good morning kuina Amal para janai di ase to apni kan bi তার লগতে জুড়ি কিনা থাকিবি আৰু তোৰ নিচিনা দোসৰা গীত আকৌ শুনিব কিশোৰ কুমাৰ লাকা অৱস্থে ফিল্ম আছে ইয়াৰানা গীত লিখি হৈছে অঞ্জন আৰু মিউজিক দিয়া হৈছে ৰাজেশ ৰোশন

ৱেল লিচনাৰ্ছখন প্ৰগ্ৰাম চেছ খুলে টাইম হৈ আছে, এইটো কাৰণে প্ৰগ্ৰাম চেছটো শুনিব আপোনালোকে কিশোৰ কুমাৰ আৰু অনিতে এলেকা অৱস্থা আছে। ফিল্ম আছে কুদৰত, গীত লিখি হৈছে মজৰু চুলতানপুৰী, মিউজিক দিয়া হৈছে আৰ ডি বৰ্মন। আৰু এইটো গীত লগতে প্ৰগ্ৰাম বিশেষ কৰি হ'ব, কিন্তু সময় 10:20 হোৱালৈকে আপুনি গান শুনি হ'ব ৱৰ্ল্ড নিউজ। এণ্ড ৰাইট আফটাৰ ডেট 10:30 পৰা আছে ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম আৰ জিছ চইচ। এণ্ড আজি 10:55 পৰা আপুনি গান শুনি হ'ব 136th episode of Mann Ki Baat program junto live relay kuria hobo Delhi para aro ta bhosite aku nagamis version itute itu lagabi dia hunibo aro moi aku akunian apni hanke lok kuria hobo that is at 12 baji mane din 12 baji para shuru kuria hobo hindi film gaan program ase that is RJ's choice to itu time te aku hunikna enjoy kurbo so listeners kan thank you so much for tuning aro apni ansob ke মই আকৌ লগ কৰিব কৈ নাজানে দি আছে।

আপনি ঠিক ক'বলৈ নাপাৰিব পাৰে। কেলে মানে আমাৰ দেশতে বেছি কিচিম লগা মিউজিকেল ইনষ্ট্ৰুমেণ্টছখন থাকি আছে আৰু এইটোলৈকে বেছি পাৰম্পৰা জোৰাই কিনা বি থাকি আছে। ত্ৰিপুৰাৰ পৰা চংব্ৰিং কৈ কিনা এটা ইনষ্ট্ৰুমেণ্ট থাকি আছে, তাতে থকা ট্ৰাইবেল কমিউনিটিজ খান মাজতে এইটো বেছি পপুলাৰ থাকি আছে। বেম্বু পৰা বনা কোদে তিনিটা ষ্ট্ৰিংছ থাকি আছে। সৰুত নিচিনা বেছি মেলোডিয়াছ টিউনছ ইয়াতে পৰা ওলাই দি থাকি আছে। অলপ টাইম যাইছে এইটোলৈকে পপুলাৰিটি যুৱখান মাজতে পৰা হাৰাই কিনা যাই থাকি আছে। এইটো ঠিক টাইম দে সুৰাজ কুমাৰ দীপাৰ্মাজীহি এইটোকে ৰিভাইভ কৰি দিবলৈ ৰিজল্ভ কৰি কিনা আহি থাকি আছে। আজি তাই লগা প্ৰয়াস সি কামিয়াব হৈ কিনা অহা আমি খান চবেই দেখি পাই থাকি আছে। তাই সি জংব্ৰিং আৰু আলাক ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্টছ লৈ কিনা ৰিজনে পাৰফৰ্ম কৰি থাকি আছে। তাই সি কক পৰক ফক ছংছ, বাউল ছংছ আৰু বেংগলী ফক মিউজিক কাৰণে বেছি মন ভিতৰৰ পৰা পাল লাগি এলেকা একজন থাকি আছে। এতিয়া মই আপুনি খান চবকে এইটো লগা একটা কাটা মিউজিকেল ক্লিপ শুনাই দিয়ে হব। এইটো একটা মিউজিক থাকি আছে, আপুনি শুনিছে বুলি কেতিয়াবা নাপাহৰিব।

0: FM 드래곤밴 103MHz News, Music and Entertainment FM 103MHz
1: It was Akashvani Kohima. It is a DS Rural Connect program. Animal Husbandry for Uplifting Rural Economy. Mane জন্তু বিলাক পালি কিনা আমাৰ বস্তি মানুহবিলাক ৰাস্তা বি খুলিবলৈ পাৰা এইটো পৰা কমাবলৈ পাৰা লগা কথা কৈছে এনিমেল হাজবেণ্ডৰী কৈলে জন্তুবিলাক পালিয়া আৰু এইটো কেনেকুৱা কৰি কিনা পালিব তেওঁলোকক খোৱা লোৱা কেনেকুৱা খেলাব আৰু তাকে কেনেকুৱা কৰি কিনা বাচ্চা পাবলৈ দিব তেওঁলোকক ঘৰ কেনেকুৱা বনাব আৰু খালী তিটোহে নহয় কিনা জন্তুবিলাকে কেনেকুৱা কৰি কিনা গাঁৱটো ভাল ৰাখিবলৈ লাগিব এইটো চবটো কৈ আছে আমাৰ নাগা মানুহ লগা খিচা একদম আগৰ পৰা জন্তুটো পালি অহা হৈছে আমি খান এতিয়া হ'লে বি বস্তি বস্তিতে জন্তুবিলাক পালে গাহৰি মুৰ্গী এইটোতো যি হ'লে বি বেছি মানুহবি পালি থাকে খেতি কৰা বাহাৰে জন্তু পালিয়া আৰু গৰু বি পালে ছাগলী বি পালে আৰু এতিয়াতো আলাগ আলাগ জন্তু বেছি আহি যাইছে এইটো লাগে হিচাপ পৰা আমি খান পালিয়া লগা তেৰিকা বি অলপ আলাগ কৰি কিনা এতিয়া ভেটেনেৰী খান লগা জ্ঞানবিলাক লৈ কিনে আমি খান বি পালি যাই আছে আমাৰ নাগা মানুহটো আচল কৰি কিনা চাই যাইছে ক'লে চব মানুহ বি মাংস খোৱা মানুহ আছে আৰু শাক চব্জি খাই কিনেহে থকা মানুহটো বেছি কম আছে এইটো কাৰণে আমি খান গাহৰি ছাগলী ভেড়া ৰেবিট মুৰ্গী হাঁহবিলাক এনেকুৱা খান ভাল পৰা পালিছে কৰিলে নিজেহে খাইহে নহয় কিনা বেপাৰ বি কৰিবলৈ পাৰে ৰাস্তা বেছি ডাঙৰ আমি খান লগা আগতে আছে আমাৰ ষ্টেট নাগালেণ্ডে ভাল কৰি কিনা চাই যাতে আৰু আমি খান চব মানুহবি জানে খেতি কৰা আমি খান লগা পেট পালি থকা নিজেহে নিজে লগা পেট কাৰণে কাম কৰি থকা এইটোহে বেছি দেখি পায় আৰু খেতি বাৰী কৰিছে কৰিলে বি চালভৰ আলাগ আলাগ জিনিচ ৰূপি কিনে যাবলৈ পাৰে লগা তেৰিকা কৰিব কৰিলে বি এইটো বি অলপ কম নিচিনা বি হয় এইটো কাৰণে মাটি বাৰী আৰু হাৱা পানীবিলাক চাই কিনে আমি খান কি পাৰি আমি খান ফালে পৰা এইটো বি চাই কিনে খালি খেতি কৰাহে নহয় কিনা জন্তুবিলাক বি পালি কিনে আগে বাঢ়িবলৈ কাৰণে ভাৱনা কৰিবলৈ লাগে আমাৰ ষ্টেট নাগালেণ্ডটো ক'ব গ'লে গছ পাতাবিলাক বি বেছি আছে আৰু জন্তুবিলাক পালিছে কৰিলে বি নিজেহে নিজে লগা জেগা পৰা জন্তুবিলাক পালি কিনে তালগা দানাবিলাক বি বিচাৰিব পাৰা ছাগলী গৰু নহ'লে বি ৰাবিট গাহৰি এইটো খানটো পালিবলৈ পাৰা লগা জেগা বি বেছি আছে এইটো পৰা আমি খান মন দি কিনে খালী খেতি কৰাহে নহয় কিনা লগে লগে জন্তু পালি কিনে বি কমাবলৈ পাৰা লগা ৰাস্তা বি লৈ কিনে আগে বাঢ়িবলৈ এতিয়া লগা সময়তে বেছি দৰকাৰ আছে এতিয়া জানা বুজোৱা মানুহবিলাকৰহে চাই পৰীক্ষা কৰি যাতে আচল কৰি কিনে আমাৰ নৰ্থ ইষ্ট ৰিজনতে মাংস খোৱা বেছি আছে খালী তিটোহে নহয় কিনা আহি কিনে আমি খান লগা ষ্টেট নাগালেণ্ডে চাই যাইছে ক'লে আমি খান মুৰ্গী মাছ মাংস আণ্ডা এইটো খানটো বেছি খায় কিন্তু নিজৰ লগা ষ্টেট পৰা ওলাই কিনা খোৱা নহয় কিনা বাহাৰ ষ্টেট পৰা মঙাই কিনে কিনি কিনে আনি কিনা খোৱাটোহে বেছি আছে এইটো কাৰণে আমি খান চব মানুহবি একবাৰ ভাল পৰা ভাৱনা কৰি কিনে নিজে নিজে কাম আলাগ আলাগ কৰে কিন্তু আমি খান যদি জন্তু পালিবলৈ ইচ্ছা আছে আৰু মন জোৰ আছে তেতিয়াৰ পৰা কমাই কৰিবলৈ মন আছে ক'লে ভাল পৰা ভাৱনা কৰি কিনে আমি খান মুৰ্গী হ'লে বি ছাগলী হ'লে বি গাহৰি হ'লে বি গৰু ৰাবিট আৰু এতিয়া আচল কৰি কিনা মুৰ্গী বি আলাগ আলাগ জাত জাতি বজাৰতে বেছি আছে যোনটোহে জ্বলি জ্বলি বাঢ়িবলৈ পাৰে লেয়াৰ কয়লাৰ ব্ৰইলাৰ এনেকুৱা আৰু সাজ খান বি আলাগ আলাগ বেছি আছে তো মানুহে কোনটো মাঙে আৰু কোনটো বেছি পচন্দ কৰে এইটো লাগে হিচাপ পৰা আমি খান নিজৰ নিজৰ জেগাত বি পৰীক্ষা কৰি কিনে জন্তুবিলাক পালি কিনে বেপাৰ কৰিবলৈ জৰুৰ দৰকাৰ হৈছে মানুহ দিনকে দিন আমি খান লগা স্থিতি বি বাঢ়ি আছে এইটো লাগে হিচাপ পৰা মাংস মাছবিলাক কণী আণ্ডাবিলাক আলাগ আলাগ চব বি বেছি বেছি খাই আছে আৰু নিজৰ ষ্টেট পৰা ওলাই কিনে জুৰিবলৈ নাপাৰিয়াৰ কাৰণে বাহাৰ ষ্টেট বিহাৰ উৰিষ্যা দিল্লী উত্তৰ প্ৰদেশ ৱেষ্ট বেংগল অন্ধ্ৰপ্ৰদেশ আছাম এনেকুৱা খান পৰা আনি আছে তো আমি খান বি নিজেহে নিজে লগা বস্তিৰ পৰা পালি কিনে